0: नमस्कार शुभ संध्या जुब बंधु, स्वागत करुछु जुबपाणी रो एक नूतन कार्यक्रम प्रयास को। आमे आपनको जुब साथी मुख्यण प्रभा
1: आउ मु सिप्रा।
0: जुब बंधु आज भी कथा हबो किछि खास विषय सह केवल आपनको सहित, तेणु चलंतु देरी न करी आरंभ करबा आज रो कार्यक्रम को।
1: যুববন্ধু আম কার্যক্রমে আমি সবুবেলে কথা হো মানুষ বিষয়ে, সমাজ এবং মন বিষয়ে।
0: সেমিতি আজি বি এক স্বতন্ত্র বিষয় আছে, সেই বিষয় যেতে সুন্দর সেতে আবশ্যক। যুববন্ধু আজি হেউছি ইন্টারন্যাশনাল ডে অফ লিভিং টুগেদর।

0: শ্রোতা বন্ধু, আজি তো সময় যাইছি জগন্নাথ ভজন কার্যক্রম কু আজি পাই এইটি শেষ করুছু। আকাশবাণী পুরী স্টুডিও ঘরের সময় বর্তমান রাতে 11টা বাজবাক যাচ্ছে। কিছুক্ষণ মধ্যে শুনিপারে হিন্দি সম্বাদ ও পরিপরে ইংরাজী সম্বাদ আকাশবাণী দিল্লি কেন্দ্রর।
1: আকাশবাণী সমাচার কে সাথ মে প্রশান্ত কুমার। प्रधानमंत्री नरेंद्र मोदी ने कहा है कि भारत और नीदरलैंड वैश्विक संकटों से निपटने के लिए भरोसेमंद, पारदर्शी और भविष्य की आपूर्ति व्यवस्था तैयार करने पर साथ मिलकर काम कर रहे हैं। पांच देशों की अपनी यात्रा के तहत